0: 또 열바에 물기스러이 가주바이 남짝수랑 가주바이 파이디 마이나 파이디 마이나
1: बेला बेला किन खान तोका बेला किन हमै मारो माई के खान तो गर सम हैन हेर सबै खान र मन बगै या यागो जरा करिन बगै आस कबां को का सालै मला गला खा हां तबु का किफिल सिन आइ बर नोर मोनो कामी नि आं बुखुक न बेला बेला किन हमै मारो बुखुक आं पाइथगो निन थने को किसा खान ना किसा जे तबु का खानाय दंनाय जे खानि तबु का ते बुल सोंग एबा सिक्लै सिक्लि सालै मारे किसि जे तने तोमेरो मिनि तामो को का सना मुसोन
0: आउ जेफन जेन तो नि काशा नखमानि बेलाय बेलाय हामबाय मारो बाय माले जो तो सिनियानु गिया बाय को खनामानि बाय खना खा आगे आसुक बियाल बिबित तंगमानि आं किसेसा गान लोग सप्तरंग मा बाय इनके किसेसा मैखतुम फार्मादि जाव बाय आबो हायखेन सोरै तंग समाजनि हामप्राय रगो बो किसेसा आबो हायखेन गदाले सुद्रप खे तंगै मानो नरंग बो बायखेन আজি ওই মানে গান লোক সরঙ্গই অবহাইকে নিজে নি জাতি পরিচয় ববহাইকে গান কোকথাই তং অবহাইকে ন পরিচয় জন নাঙ্গ কথাং তং মানি বা কথাং তং মানি পরিচয় কও যত চিনি মানি কং তুই জন গান মানি ফাইও চাই ফাংসিনি ন খানাই ফাই মানি র অবহাইকে ন নরব তুই সবই কাহাম খালে কুসল মুগা না নি জাতি নি বুকাইসা জাতি খরকসা জাতি নি বাগে মানে কক থাই কালাম থাই আবু বানি জাতি হাম খালে ইন থাঙ্গো পরিবেশ অবতি কক থাই তো যত জাতি নি না বাহাই রখে সিনি জাগা নি বাগে যত না আং অনুরোধ খাইও লেপসারেন মিয়াজি মানো কক তাং ছানাই রো বা রসাপ নাই মুসুম নাই রো অবলং না আং অনুরোধ খাইও আসুন হাম বাই তাই খুরুম পাই খেয়া যত না
1: বেলা বেলা কেন হামবাই বুকুক পূর্ণা রোপিনি নাইনা হাই নরক সিন মুং মান খানা বেলা কেন রসাব নাই করং হানিনাই সিন জাগা সিন ত্রিপুরা হাসতে হ রোপিনি বসনি খরকসা বেলা কেন মুং গানাং হানি সানা হাঙ্গা গেসং সাইমান তাবুনি অজারো তিনি বাগলি আসং নি সেতং হাইনা হাই উলগ নরক বাই মালাই ফিরন এলম করং পানো এফ এম জয়ন্ত খানাই দংনাই খানি তাকু কাতে বুক সুন বেলা বেলা কেন হামবাই অজরা টিউন খাই খানাই দংমানি বাগাই 101.6 মেগাহার্জ এফ এম জয়ন্ত ন হ্যাঁ হাই ওলগ মালাই ফিরানো অমাহে এলাম গরং পান্ড তিনিন বাকি এলাম গরং পান্ড আসং সেতেন যত্ন ন হামাই মারো তাই খুলুমাই গিয়া